এইবোৰ আকাশবাণী শিলচৰ প্ৰগ্ৰাম খানা এলাও চিনে চাইছি নিজে নিজে মাছা প্ৰগ্ৰাম যেনবা লগু লগু হামজমা খাচমা খানা ৰিহি প্ৰগ্ৰাম যেনদু মিডিয়াম ৱেবনি মিঠা ৰজা থাম বিশা থাম মাগনি ফৈন মাঘ থাম মাগনি গ্ৰাউডে ৰজা যাই মাখন যাই খিলো হাৰচা অদে এফ এম নি ৰজা আছি মাগনি ফৈন মাঘ থাম নেগা হাৰচা দিনি মাৰৱাৰী বচাং জুন বাদাইনি চাইথিম জি ইংৰাজী মাইথাইনি ৰিজিংগিনি মাইথাই খন্দ যিনি ডিমাচা প্ৰগ্ৰাম হা যিনি খানা